Maar dan komt dit. Maar die was dan van minder kwaliteit. Dus kwaliteit speelt dan ook een belangrijke rol. Robijn ke samachar apne sune 1 over half 11 ho chala hai, 1 over half 11 ho chala hai. एक बार फिर मोतीमाला भोला सिंह जी इस बारे तेरा साया जहां भी रहेगा सजना